0: ଆପଣମାନେ କାର୍ଯ୍ୟକ୍ରମ ଶୁଣୁଛନ୍ତି ଆକାଶବାଣୀ ସମ୍ବଲପୁର କେନ୍ଦ୍ରରୁ। ବର୍ତ୍ତମାନ ସମୟ ସକାଳ 6:55 ହେବାକୁ ଯାଉଛି। ସଂସ୍କୃତରେ ସମ୍ବାଦ ଶୁଣନ୍ତୁ, ରିଲେ କରି ପ୍ରସାର କରୁଛୁ ଆକାଶବାଣୀ ଦିଲ୍ଲୀ କେନ୍ଦ୍ରରୁ।
1: ଏଏମ୍ ଆକାଶବାଣୀ ସମ୍ପ୍ରତି ବାର୍ତ୍ତା ଶ୍ରୁୟନ୍ତାମ ପ୍ରବାଚକ ଡକ୍ଟର ଗଣେଶ ହେଗଡେ। अथ वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी ह्यः नवदिल्ल्यां संयुक्तराष्ट्रसंघस्य महासचिवस्य वित्तीय स्वास्थ्यस्य विशेषाधिवक्त्रा नीदरलैंड देशस्य राज्ञा मैक्सिमा इत्यनया सह मिलितवान्। सामाजिक माध्यम सन्देशे श्रीमोदिना उक्तं यत् भारतस्य डिजिटल क्रान्तिः वित्तीय सेवानां सारल्यं कृत्वा कथं सामान्यजनानां जीवनस्य सुगमतां वर्धयति, जनान् सशक्तञ्च करोति इत्यस्मिन् विषये द्वयोः मध्ये चर्चा अभवत्। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः आरभ्य 29 दिनांकपर्यन्तं सेशल्स् देशस्य राजनैतिक यात्रायां भविष्यति। सः तत्र सेशल्स् देशस्य राष्ट्रियदिवसस्य स्वर्णजयन्ती उत्सवे अतिथिरूपेण भागं ग्रहीष्यति। इतः पूर्वं प्रधानमन्त्रिणा 2015 वर्षे सेशल्स् देशस्य भ्रमणं कृतमासीत्। विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् भारतीयरक्षाबलानाम् एकं दलं भारतीयनौसेनायाः 2 नौकाभ्यां सह उत्सवे भागं गृह्णीयात्। यात्रासमये प्रधानमन्त्री सेशल्स् देशस्य राष्ट्रपतिना डॉ पैट्रिक हर्मिनी इत्यनेन सह वार्तालापं करिष्यति, द्विपक्षीय सहकार्यस्य सम्पूर्ण समीक्षां करिष्यति, अथ च परस्पर हितस्य क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च विचाराणाम् आदानप्रदानं करिष्यति। प्रधानमन्त्री सेशल्स् देशस्य राष्ट्रियसभायाः सम्बोधनञ्च करिष्यति, प्रवासी भारतीयैः सहापि संवादं करिष्यति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां नार्को समन्वय केन्द्रे दशमशीर्षस्तरीय संगोष्ठ्याः अध्यक्षतां करिष्यति। मादकद्रव्यनियन्त्रण अभिकरणद्वारा आयोजिते अस्मिन् सत्रे केन्द्रीयमन्त्रालयानां राज्यसर्वकाराणां मादकद्रव्यविधिप्रवर्तनसंस्थानां च प्रतिनिधयः एकत्रिताः भविष्यन्ति, येन देशे सर्वत्र मादकद्रव्यव्यापारस्य मादकद्रव्यस्य दुरुपयोगस्य च निवारणार्थं प्रयत्नानां समीक्षायाः सुदृढीकरणञ्च भविष्यति। अस्मिन् अवसरे श्रीशाहः मादकद्रव्यनियन्त्रणविषयम् अग्रिमकार्ययोजनप्रतिवेदनञ्च विमोचयिष्यति। वाणिज्य उद्योगमन्त्री पीयूषगोयलः अवदत् यत् भारत यूके व्यापक आर्थिक व्यापारसन्धिः वैश्विक अर्थव्यवस्थायाः समर्थनाय बलगुणकस्य कार्यं करिष्यति। ह्यः लंदननगरे भारत वैश्विक मञ्चस्य यूके भारत सप्ताहं संबोधयन् श्रीगोयलः अवदत् यत् युनाइटेड किंगडम्स देशेन सह कृत मुक्त व्यापार सन्धिः अद्यावधि भारतस्य सर्वाधिक व्यापक सन्धिः वर्तते। अस्मिन् मासे 21 आयोजितायाः नीट यूजी पुनः परीक्षायाः अस्थायी उत्तरकुञ्जीनां दर्शनार्थं प्रश्नान् आह्वानं कर्तुं च राष्ट्रिय परीक्षण संस्थायाः गवाक्षम् उद्घाटितं वर्तते। एनटीए इत्यनेन घोषितं यत् उत्तरकुञ्जिका www.neet.nta.in इत्यत्र उपलभ्यते। छात्राः अस्य मासस्य 28 प्रतिप्रश्नं 200 रूप्यकशुल्कं दत्त्वा प्रश्नान् आह्वानं कर्तुं शक्नुवन्ति। यदि आह्वानं स्वीकृतं भवति तर्हि एतत् शुल्कं पूर्णतया प्रतिदेयं वर्तते। सर्वकारेण औद्योगिक व्यापारिक द्रव अनिल इन्धनस्य आपूर्ति विषये सर्वाणि क्षेत्रीय प्रतिबन्धनानि दूरीकृत्य पश्चिम एशिया संकटात् पूर्वं प्रचलित स्तरं यावत् आपूर्तिं पुनः स्थापितं वर्तते। वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिः जॉर्ज रोड्रिगेज़ः घोषितवान् यत् द्वयोः शक्तिशाली भूकम्पयोः मध्ये मृतानां संख्या 88+100 अभवत्। सहस्रशः जनाः घातिताः, 200+ जनाः अद्यापि भूकम्पग्रस्ते प्रदेशे एव परिलग्नाः सन्ति। इति वार्ताः।
0: শ্রোতামানে কার্যক্রম শুণুচন্তি আকাশবাণী সম্বলপুর কেন্দ্ররু বর্তমান শুণন্তু আজি প্রসারিত হেবাকু থিবা কতক কার্যক্রম সম্পর্করে সূচনা। আজি সকাল 7:10 স্বাস্থ্য সূচনা, এথিরে কুকুর কামুড়া পাই কণ করিবে কহিবে ডাক্তার লক্ষ্মীকান্ত দাস। সকাল 7:30 পরিবেশ সূচনা, এথিরে সামুদ্রিক প্রদূষণ ও তার প্রভাব, এ সম্পর্কে কহিবে ডক্টর সমাপিকা দাস। সকাল 7:35 ভক্তিগীতর বিশেষ কার্যক্রম অর্ঘ্যথাড়ি। আজির কণ্ঠশিল্পী মানে হেলে পঙ্কজ কুমার জাল, গীত রচনা পরশুরাম নাথ, সঙ্গীত প্রফুল্ল কুমার মিত্র। সকাল 7:50 গোবিন্দ সাহু এবং মিনতি পতিঙ্ কণ্ঠরে শুণবে সম্বলপুরী গীত। সকাল 8:30 শুণবে সম্বলপুরী গীত। আজির কণ্ঠশিল্পী হলে দিলীপ কুমার পণ্ডা। সকাল 8:45 দেবদত্ত পট্টনায়ক এবং সংযুক্তা পট্টনায়ক কণ্ঠরে শুণবে সুগম সঙ্গীত। দিন 11:05 শুণবে সম্বলপুরী গীত। দিন 12:30 এনসিইআরটি দ্বারা প্রস্তুত প্রায়োজিত কার্যক্রম শুণবে। দিন 1:05 সুগম সঙ্গীত শুণবে কণ্ঠশিল্পী রাজেন্দ্র কুমার বেহেরা ও বীণাপাণি রথ। দিন 1:20 ঘর সংসার কার্যক্রমর তন্মন ধনরে কিশোরী স্বাস্থ্য ও পিসিওডি, এ সম্পর্কে ডাক্তার কিরণময়ী পণ্ডাঙ্ক সহ কথাবার্তা শুণবে। দিন 2:45 শুণবে হিন্দি কথাচিত্র গীতর কার্যক্রম। দিন 3:00 কিষান সম্প্রদায়ের সামাজিক ও সাংস্কৃতিক জীবনধারা উপরে আধারিত কিষান ভাষার কার্যক্রম মাতকা পুপু ঝকা ঝকা। দিন 3:30 শুণবে ওড়িয়া কথাচিত্র গীতর কার্যক্রম। অপরাহ্ন 4:02 শুণবে নাটক ভগবানঙ্কু পাইলা পরে, রচনা মিনতি ষড়ঙ্গী, প্রযোজনা মুরলীধর পণ্ডা। সন্ধ্যা 5:02 শুণবে লোকগীত ক্রমরে সংকীর্তন, পরিবেশন করবে গোকুল পটেল এবং সাথী। সন্ধ্যা 5:30 যুববাণীর লাইভ ফোন ইন কার্যক্রম হ্যালো যুববাণী। সন্ধ্যা 6:10 আদিবাসী গীত ক্রমরে মুন্ডা গীত পরিবেশন করবে লুব্রু মুন্ডা এবং সাথী। রাতে 7:25 জিল্লা হালচাল রিলে করে প্রসার করবু আকাশবাণী কটক কেন্দ্রর। রাতে 7:30 কৃষি সংসার কার্যক্রমরে চাষী মানক নূয়া সুযোগ, এ সম্পর্কে মীনাক্ষী মঞ্জরী সাহুঙ্ সহ কথাবার্তা শুণবে। রাতে 8:02 সম্বলপুরী গীত, কণ্ঠশিল্পী গীতাঞ্জলি পোড় এবং নবীন কুমার কুঁয়র। রাতে 8:15 শুণবে হিন্দি ভক্তি গীত। রাতে 8:30 শাস্ত্রীয় সঙ্গীতরে কণ্ঠ সঙ্গীত পরিবেশন করবে পদ্মা তলওয়ালকর। রাতে 9:15 স্পটলাইট রিলে করে প্রসার করবু আকাশবাণী দিল্লি কেন্দ্রর। এই আজ প্রসারিত হওয়ার কতক কার্যক্রম সম্পর্কে সূচনা আকাশবাণী সম্বলপুর। আমার পরবর্তী কার্যক্রম রিলে করে প্রসার করুচু আকাশবাণী কটক কেন্দ্রর।
2: বন্যা হেউ বা মহাবাত্যা সবু পরিস্থিতিরে
3: গাঁরু সহর যাই সবু স্থানরে
2: আবাল বৃদ্ধ বনিতা সমস্তঙ্ক পাই
3: জুয়াঙ্গ ও সান্তাড়ঙ্ক ঠারু বন্ডা এবং কোয়াঙ্ক যাই সবুরি ভাষারে
2: কেবল আকাশবাণী।